0: 답접이 치읍신이네. 산고빈 초롱상친 레니등 예코티니 히튼쇼가르다네. 답답비 다르물트 초롱은 예코르 총비 스타토크디 솔브시. 총공부스다가 미스타 스타팅 스타징 댄더스케브니 바탕. 위슈 스타징 댄더스케브시브시 바니 링아르지 스타팅눈 답베데. 토르긴 티르툰 예코르데 달로 야르케르긴 예코르 총비 차치 히다저요레. 통진 예코르 제스정다나. 답답비 친예르긴 예와르트 스타징 댄더르 초고시 초토르기 랑충 클 공호르 종등. 위슈 어르기 랑충 클 위슈 종치르체 Sosib Tsalbati, Daring Umali, Sosur Jachi Domjilting, Jachi Gobjin Parvatang. Tsunhun Lamparvi, Namji Basin Yotil, Jendan Li, Jachi Shetting Parla, Destun Jirkaps, Nyankur Jirzunjun Kangamurtu, Jachi Shetting Parre. Yakurwa Chanum Jeshadul Tisul, Jendan Li Nin Chitang, Nin Niji, Jerang the Jirwatang. Yakuran Dinkan Jemung the Jemung the Jirda, Near City Jir, Damchuk Chay wants to let it give you yule. Jesuji Jepsil Laftina, Namung Janji Chaching Wonsal Rile.
1: 北京等成都新乡市民这空间等着的有情你是东路的地等我不是有比前层而东正家去这个理解有了那个人也可以玩打击等干脆就投更个那边也是没人的地方我不是有比前层的人如果亲密性我来准备打击了打完去去我也是个那边娘们的来给我了你看看吧地图三日来次能动层的那种来次的总这个把他们才能等总正干可我说那么才能等花灯家从目前打开了多节才能 Чечев таркылуа гонжаг царангтан сонмар инчин ген мэпэм гонби чэчэг нянлам да ташвэв шэнэ ген.
2: Ржал чэм мхсэр чэг няхэн рангнил сонвэй гоча чэм шчун тан хчуэлэм. Яцэ дэнг нян кэнамба чэнамба вдэ мүйэна чэцэ дэртэрэн цорхэн жангру нямчэн кэн уркэл лонгчэнгэ Chumchung tang chulum leitsin lak sambar gapsi xie, nga tangdi leitsin donzin bar chumchuk bar tamrin chabin. Dina tangdi chumchung tang chulum leitsin di, chamba chungo ni yugaru, chamba dungo yina, bjachum lonja ra, chamba niwa, bjachum khipsha yin. Shuni gichu derang ga chamba dungo, bjachum lonja ga chamba nina ngashik juil.
3: Chumchun zang bu ngakar guwam pirli, chumyi gxir jen nimja tangmar dar. Bjachum lonja.
2: Rinyan kanamba, dina derang ge chamba dungu jachm lunda ge chamba dinanga, da zasi dagang ra, yangna zasa ge solang tang rila onu ge zhwaan gari godug shio. Andamu ge zhwaaz godug yil godung ge jimsan chasgin zina, da ngonchil tang udarna sacha gangzgan chonna, zasa tang shangsa tang rila onu ge jojindu, da jenyung ni jenyung an jogondari. Ritara, da darung inna ra, jachi rongruk mangchuk mang chekhi zika, chua ge gajashtin xo wundu zasa ra shangsa inu ge jengu, da darung inna ra jindif shok ge jojish jigre niritu, sacha gangtang gang inna darung inna, shongtang jongzhin wani jimsan damuri. Da gichu kakwe zika, ngonagin chasa hapanagra, hapanagin chasa hapanghapayin shiwa nangujintu, da nrokhal zikan chonna, nrokwa mangchuk mang chiwa zika kargin chua ge gajashtin xo wundu zasa chik unu ge jengu, da zasa tang reloa yu unu ge huyen chuk jina, jik zasa nyotsung ra pshirtung sergi nanda, yangna kargi zasa ge sansim xo wu yimin la soqwa, yangna tangshkib ge zasa tang shangsa, yangna nagra la soqwa ge kaksib ge maangin dittang rilda tang yang, jik joji jigri niri shungtang jongzhin wani jimtsin damuri. Di jenga datanga lechin di nangang aci yin solo warga rangshchung kala chaka zunga dekil soso gub jachamo londun ba cekzung tarbil datangi, dar jibshuk nga zu zasas zolang tang rilao nugu joji chema chungsim dirgin dim channa, dadagunda gangzga sungi sasga fshay guga, yangnanda chi taqa jo guga, taqchuli yujugur noramda chimuzga inina, derinta dar zasa gub dagangzina chokwa, jachi rongruk mangchukga kargi, dar zasa tang rilao yonuga rangranga kaganda chi yi sungshchubay guga, dikordini rerevzinta kabdaichi, ya cekzung tar chow demu ina.
4: ओ डेमो डेमो दनमा डेमो
2: डेमो इन रे छ जोंथर तेदाना तेरंग थुक तुंग रजि दगोनु ता तंगक बु छमचुंग गप छ छुग छमचुंग ग दिरम दे थोना आदा आची द तंग दर ताव ग जि जासा ग तंग रेलो नु ग जोजे छेमा छोंसम दिरगिन दम छन्ना द छि थखचुल इगो ग यंगना दि कुन दना ता जिंग रियो ग जाछम ग नना खताब ग रे ज गुनना जि दि कुन नि खबदा जिना
4: या यन द नमा या अचिन दि स्टारसा सर गुनन द нухба манцхо цуна кырги цуи хтен сари тен донада кырги тончик ку цуа го чуни та таса нд йотан ата тазу кырги сулыг ла сухба донд ма ма зы тучу итик тен дона я мыңнер ге нетсинде хти йона таса солон ге нетунде чинюан дугура онжин таур ге данди ачи тумчун ге чин цуг ген бичани таса ге кур ге солон де тик дана о та таса ге солон ате дана тун тара ранни ге кеган чиги сончу игу ге солон де 천따라 지치기 특수이고가 ཁྱི ཕྱད མམ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ